olmasın. Ol çok muaf karni sikha padde sunde sarbat lahe band hovan nanak naam chadhdi kala tere paane sarbat da pala ਵਾਹਿਗੁਰੂ ਜੀ ਕਾ ਖਾਲਸਾ।